0: মানে শুনো বহুত ভাল লাগে।
1: আচ্ছা আচ্ছা, শুনি থাকিব আৰু কল কৰি থাকিব আমাক। হয় হয় হয়, অ'কে, কথা পাতি ভাল লাগিল। কওক আজি কি গানা শুনিব?
0: মই ৰাজা হিন্দুস্তানী পৰদেশী পৰদেশী গানটো বজাই দিলে হ'ব।
1: অ'কে, হয় হয় বজাই দিম। আৰু কাৰ লগত শুনিব বিচাৰে এই গানটো?
0: মই গানটো শৰত দৌৰা, বাইকত মুণ্ডা, তাৰপৰা নিলান ডেকা, দীপাল ডেকা, বন্ধু বৰুৱা, নীলপল দৌৰা, তাতে আপোনাক শুনাব বিচাৰিছো।
1: অ'কে,
0: আপোনাৰ গানটো সকলো কৰ্মকৰ্তা তাতে অসমবাসীকো মোৰ গান শুনোৱা হৈছে।
1: অ'কে, ত' দিনেশ দা কল কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ। শুনো।

0: ইটানগর।
1: হয় ছাৰ নমস্কাৰ।
0: নমস্কাৰ।
1: হয় মই ধেমাজিৰ পৰা কৈছিলোঁ।
0: অ'কে, আপোনাৰ নামটো?
1: হয় মোৰ নাম শ্ৰী নীলোৎপল দুৱৰা ছাৰ।
0: নীলোৎপল দুৱৰা।
1: হয় হয়, আজি বহুত দিনৰ পৰা আপোনালোকলৈ ফোন কৰিছোঁ, ফোন লগাবলৈ চেষ্টা কৰি থাকোঁ কিন্তু লাইনটো হোৱা নাছিলোঁ।
0: অ'কে অ'কে অ'কে, বহুত ভাল লাগিছে আপুনি কল কৰিলে। ক'ৰ পৰা পাইছে আপুনি আমাৰ নম্বৰটো?
1: হয় হয়, মোৰ বন্ধু এজনে মোক আপোনাৰ নাম্বাৰটো তেখেতে দিছিলে।
0: অ'কে অ'কে, বহুত বহুত ধন্যবাদ,
1: আৰু
0: কল
1: মই
0: কৰি থাকিব।
1: মাজে সময়ে আপোনালোকৰ অনুষ্ঠানসমূহ শুনি থাকোঁ মোবাইল এপৰ যোগেদি।
0: আচ্ছা আচ্ছা, আপুনি
1: আৰু
0: শুনে ন?
1: আৰু
0: অ'কে
1: ভাল লাগে অনুষ্ঠানসমূহ শুনি।
0: অ'কে, বহুত বহুত ধন্যবাদ। আৰু আপুনি কি কৰে?
1: মই বৰ্তমান হস্ততাঁত বস্ত্ৰ উদ্যোগৰ লগতে জড়িত বৰ্তমান।
0: অ'কে অ'কে অ'কে, আৰু কোন কোন আছে আপোনাৰ ঘৰ পৰিয়াল?
1: মোৰ ঘৰত মা দেউতা আইতা পেহী আমি আৰু মই আমি কেইজনী আছো ঘৰত।
0: অ'কে, আৰু কোনে কোনে শুনে ৰেডিঅ'? আপুনি অকলে নাই?
1: ৰেডিঅ' ৰেডিঅ'ৰ ঘৰত পেহী মই আমাৰ আইতা আমি সকলোৱে ৰেডিঅ' উপভোগ কৰোঁ। বিভিন্ন ধৰণৰ অনুষ্ঠান আকাশবাণী আপোনালোকৰ ইটানগৰ আমাৰ গুৱাহাটী বিভিন্ন বিভিন্ন কেন্দ্ৰৰ অনুষ্ঠানসমূহ আমি নিয়মীয়াকৈ শুনো।
0: আচ্ছা,
1: আৰু ভাল লাগে শুনি যথেষ্ট।
0: অ'কে, ভাল লাগিছে আপোনাৰ লগত কথা পাতি। তো আজি কোন ফিল্মৰ গানা শুনিব?
1: আজি মোক ভূপেন হাজৰিকাৰ কণ্ঠত ৰদালি বুল ছবিখনৰ এটি গীত বজাই দিলে হ'ব, যিকোনো এটি গীত।
0: অ'কে অ'কে, ৰদালি ফিল্মৰ ন? অ'কে অ'কে, ঠিক আছে। আৰু কাৰ লগত শুনিব?
1: আৰু এই গীতটি মই আমাৰ এটি অনাতাঁৰ শ্ৰোতা সংঘয়ো আছে ছাৰ, আমাৰ আমাৰ অনাতাঁৰ মৰম আকলোৱা পৰিয়ালৰ নামেৰে এটি শ্ৰোতা সংঘ আছে। এই ছৰি পৰিয়ালৰ সমূহ সদস্য বিন্দুলৈ এই গীতটি উপহাৰ দিবলৈ বিচাৰিছো।
0: অ'কে, তো নীলোৎপল কল কৰাৰ কাৰণে বহুত ভাল লাগিছে, কল কৰাৰ কাৰণে বহুত